এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল শিক্ষাৰ্থীক বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰৰ সফলতা আধাতে বিদ্যালয়েৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ অসম মেঘালয় চৰকাৰৰ তৎপৰতা উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়ো ৰাজ্যৰ সমন্বিত প্ৰচেষ্টা আত্মসহায়ক গোটৰ সদস্যৰ 10 লাখ টকা পৰ্যন্ত ঋণত ষ্টাম্প শুল্ক সম্পূৰ্ণ ৰেহাই দিব বুলি ৰাজ্য চৰকাৰৰ ঘোষণা ৰাজ্যত বাংলাদেশৰ সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত গ্ৰহণ কৰা নিৰন্তৰ আৰু সুপৰিকল্পিত পদক্ষেপৰ ফলশ্ৰুতিত বিদ্যাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ পূৰ্বতকৈ হ্ৰাস পোৱাৰ ইতিবাচক তথ্য শেহতীয়া পৰিসংখ্যাত প্ৰকাশ পাইছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমত দিয়া তথ্য অনুসৰি 2021-22 বৰ্ষৰ তুলনাত 2024-25 শিক্ষাবৰ্ষত ৰাজ্যখনৰ প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু মাধ্যমিক সকলো স্তৰতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰাথমিক স্তৰত শিক্ষাৰ্থীৰ আধাতে বিদ্যালয় ত্যাগৰ হাৰ 2021-22 শিক্ষাবৰ্ষৰ 6.02% পৰা 2024-25 3.8% হ্ৰাস পাইছে। একেদৰে

0: উচ্চ প্ৰাথমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ 8.8% পৰা 5% হ্ৰাস পাইছে। আনহাতে মাধ্যমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ 2021-22ৰ 20.3% পৰা 2024-25ৰ 17.5% হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই পৰিসংখ্যাই ৰাজ্যত শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ লগতে সকলো শিশুক বিদ্যালয়মুখী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ইতিবাচক ফলাফলৰ ইংগিত দিছে। ডাঃ পেগুৱে এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে শিক্ষাৰ মান উন্নয়ন, অন্তৰ্ভুক্তিমূলক শিক্ষা নিশ্চিত কৰা আৰু প্ৰতিগৰাকী শিশুক বিদ্যালয়মুখী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে এই ক্ষেত্ৰত ইতিবাচক ফলাফল কঢ়িয়াই আনিছে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পাছত অসম আৰু মেঘালয়ৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে তৎপৰতা বৃদ্ধি কৰিছে। ঘটনাৰ পৰিপ্ৰেক্ষিতত কালি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয় আৰু অসমত পঞ্জীয়নভুক্ত বাহন চালক আৰু শ্বিলঙলৈ যাত্ৰা কৰা লোকসকলৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাক শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় স্থাপন কৰিবলৈ আৰু ঘটনাস্থলীৰ প্ৰকৃত পৰিস্থিতি সম্পৰ্কে তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু মেঘালয়ক ভগ্নী ৰাজ্য বুলি অভিহিত কৰি দুয়োখন ৰাজ্যৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পাৰস্পৰিক সন্মান, সংযম আৰু সংবেদনশীলতাই এনে পৰিস্থিতিত সকলো পক্ষক পথ প্ৰদৰ্শন কৰিব লাগিব। ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো কালি সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা প্ৰকাশ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু দুয়োখন ৰাজ্যৰ মাজত শান্তি, বিশ্বাস তথা স্বাভাৱিকতা ঘূৰাই অনাৰ লক্ষ্যৰে ৰাজ্য দুখনৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত শীঘ্ৰে আলোচনাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। খাচী ছাত্ৰ সন্থাৰ নামত একাংশ দুষ্কৃতিকাৰীৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে অসমৰ পৰ্যটক আৰু যান বাহনৰ ওপৰত কৰা আক্ৰমণক ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে। কালি বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিয়ে অসম আৰু মেঘালয়ৰ মাজত চলাচল কৰা টেক্সি চালকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দুয়োখন চৰকাৰক অনুৰোধ জনায়। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে প্ৰতিবাদৰ নামত দুষ্কৃতিকাৰীয়ে সংগঠিত কৰা হিংসাত্মক পৰিস্থিতি কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে।
1: দীর্ঘদিন ধরে দেখা পাই আছো যে চুবুরিয়া মেঘালয়ের লগত সম্পর্কটো উন্নত করিবর কারণে আমার মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় অহরহ প্রচেষ্টা চলাই আহিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহ ডাঙরিয়ায় অত্যন্ত সংবেদনশীলতার আমার যাতে দীর্ঘদিন চলি থাকা চুবুরিয়া রাজ্যের লগত ভূমি বিবাদ মীমাংসা করার কারণে আন্তরিকতার কাম করে আছে। কিন্তু এনেকুৱা যেতিয়া বিক্ষিপ্ত ঘটনা সংঘটিত হয়, এনেকুৱা হিংসাত্মক ঘটনা যেতিয়া অসমৰ পৰা যোৱা পৰ্যটক, অসমৰ পৰা যোৱা চালকসকল আক্ৰান্ত হয়, তেতিয়া এই গোটেই কথাবিলাকত কেতিয়াবা এটা বিৰূপ প্ৰভাৱ পৰে। সেইকাৰণে আমি অসমৰ পৰা বিনম্ৰতাৰে মেঘালয় চৰকাৰক অনুৰোধ জনাইছো, মেঘালয়ৰ নাগৰিকসকলক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো যাতে এনেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নহয়।
0: ইপিনে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত যোৰহাটৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটত কালি নিশা সাময়িকভাৱে অৱৰোধ কাৰ্যসূচী স্থগিত ৰখা হৈছিল যদিও অসম মটৰ চালক সন্থা আৰু টেক্সি চালক সন্থাৰ নেতৃবৰ্গই আজি পুৱাৰে পৰা পুনৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বানত ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বিষয় লৈ আলোচনা কৰে। সাক্ষাৎকালত প্ৰধানমন্ত্ৰী মোদীয়ে এই বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বাবে ৰাজ্যখনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা দোহাৰে। ৰাজ্য চৰকাৰে প্ৰভাৱিত এলেকাসমূহৰ পুনৰ নিৰ্মাণ, ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সৰ্বাত্মক উদ্ধাৰ সুনিশ্চিত কৰি ক্ষতিগ্ৰস্ত সঁহাৰি অভিযানৰ পৰৱৰ্তী পৰ্যায়ত মনোনিৱেশ কৰিব বুলি মুখ্যমন্ত্ৰী শ্ৰীমোদীক অৱগত কৰে। বৈঠকৰ অন্তত ড০ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বানৰ সময়ছোৱাত নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি পৰিস্থিতি তদাৰক কৰিছিল আৰু সম্ভাৱ্য সকলো সহায় আগবঢ়াইছিল। বান প্ৰভাৱিত অঞ্চলসমূহত কাৰ্যকৰী সংস্থাপন আৰু পুনৰ নিৰ্মাণ সুনিশ্চিত কৰাৰ সমান্তৰালকৈ এখন বিকশিত অসম গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যৌথ প্ৰচেষ্টাৰে কাম কৰি যাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে। তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশেষকৈ জল জীৱন মিছন আৰু অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলসাকু বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়টোৱে আলোচনাত স্থান লাভ কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিলখনৰ জলধাৰণ ক্ষমতা পুনৰ ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ কথা ড০ শৰ্মাই সদৰি কৰে। চৰকাৰে প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক ঋণ গ্ৰহণৰ ক্ষেত্ৰত সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা এটা অধিসূচনাত প্ৰকাশ পোৱা মতে বিভাগটোৰ অধীনত গঠিত আত্মসহায়ক গোটৰ সক্ৰিয় সদস্যসকলে গ্ৰহণ কৰা

0: 10 লাখ টকালৈকে ব্যক্তিগত ঋণৰ নথিপত্ৰত এতিয়াৰ পৰা ষ্টাম্প শুল্ক সম্পূৰ্ণৰূপে ৰেহাই পাব। অধিসূচনা অনুসৰি এই সুবিধা লাভ কৰিবলৈ ঋণ গ্ৰহীতা অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত সংগঠিত আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব আৰু সদস্যপদৰ প্ৰমাণ হিচাপে বৈধ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আনহাতে এই ঋণৰ উদ্দেশ্য আয় সৃষ্টিমূলক কাম, জীৱিকাৰ উন্নয়ন অথবা উদ্যোগ স্থাপনৰ বাবে হ'ব লাগিব। এই সুবিধা সকলো বাণিজ্যিক বেংক, গ্ৰামীণ বেংক, সমবায় বেংক আৰু আত্মসহায়ক গোটসমূহৰ বেংকৰ সৈতে সংযোগ কৰি ঋণ প্ৰদান কৰা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অধিসূচনাত উল্লেখ কৰা অনুসৰি কোনো ব্যক্তিয়ে ভুৱা তথ্য বা সদস্য পদৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি এই ৰেহাইৰ সুবিধা ল'লে সংশ্লিষ্ট নথিপত্ৰত প্ৰযোজ্য ষ্টাম্প শুল্কৰ দুগুণ হাৰত ধন আদায়ৰ লগতে ভাৰতীয় ষ্টাম্প আইন 1899 অনুসৰি অন্যান্য শাস্তিও ভোগ কৰিব লাগিব। এই ৰেহাইৰ ব্যৱস্থা অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা 5 বছৰৰ বাবে বলবৎ থাকিব। অৱশ্যে চৰকাৰী প্ৰয়োজন অনুসৰি ইয়াক আগতেই বাতিল বা সময়সীমা বৃদ্ধি কৰিব পাৰিব। ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন বাংলাদেশ, জে এম বি, আনচাৰ উল্লাহ বাংলা টিম, এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে জেহাদী সংগঠনৰ সকলো ধৰণৰ কাম কাজ নিষিদ্ধ কৰিছে। সংগঠনকেইটাই ৰাজ্যত গতিবিধি বৃদ্ধি কৰিবলৈ তৎপৰ হোৱাৰ সম্ভেদ লাভ কৰাৰ পাছতে গৃহ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গৃহ বিভাগে প্ৰকাশ কৰা জাননীত 2023 চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি জে এম বি, এ বি টি, আনচাৰ আল ইছলাম, প্ৰ এ কিউ আই এছ বা এনেধৰণৰ সংগঠনৰ সকলো ধৰণৰ প্ৰকাশন, প্ৰচলন, বিক্ৰী, প্ৰদৰ্শন সামগ্ৰী, সংগ্ৰহ, মজুতকৰণ, ডিজিটেল ভিডিঅ' ফুটেজ, নথি, ৱেবছাইট, সামাজিক মাধ্যম গোট, ছচিয়েল মিডিয়া, পেজ, চেনেল আদি নিষিদ্ধ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। এনে নিষেধাজ্ঞা ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীখনত প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 1967 চনৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ 35 নম্বৰ অনুচ্ছেদৰ অধীনত ইতিমধ্যে জে এম বি, এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে সংগঠনক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। এনে সংগঠনসমূহ দেশৰ সুৰক্ষা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলিও কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ কেন্দ্ৰ কৰি বিজেপিয়ে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। এই উদ্দেশ্যে কালি দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰস্তুতি বৈঠকত দলীয় নেতৃত্বই অংশগ্ৰহণ কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত গঠিত কৰ্ণধাৰ সমিতিৰ নেতৃত্বত অনুষ্ঠিত বৈঠকখনত উপ নিৰ্বাচনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। লগতে সমাগত নিৰ্বাচনৰ ৰণকৌশল, সাংগঠনিক তৎপৰতা আৰু নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়।
1: ভাৰতীয় জনতা পাৰ্টীয়ে যি নিৰ্বাচনে খেলে, এয়া লাগিলে পঞ্চায়তৰ নিৰ্বাচন, এয়া লাগিলে নগৰ সমিতিৰ ইলেকশ্যন, এয়া লাগিলে বিধানসভাৰ, এয়া লাগিলে লোকসভাৰ, প্ৰত্যেকটো নিৰ্বাচন খুব ছিৰিয়াছলি। নগাঁৱত আমাৰ লক্ষ্য কঠিন, তথাপিতো আমি বহি নাথাকোঁ, আমি ছিৰিয়াছলি ইলেকশ্যন। তাৰ কাৰণে আমাৰ আজি উচ্চ পৰ্যায়ৰ এখন কমিটি বনোৱা হৈছিলে। সেই কমিটিখনৰ আমি মিটিং কৰিলোঁ, সকলোৱে আমি সিদ্ধান্ত লৈছোঁ যে খুব ছিৰিয়াছলি আমি ইলেকশ্যন জিকিলোঁ। কিন্তু আমাৰ লক্ষ্য কঠিন, কিন্তু তথাপিতো আমি কষ্ট কৰি আমি সক্ৰিয়ভাৱে শক্তিশালীভাৱে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম, অৱতীৰ্ণ হ'ম আৰু আমাৰ পাৰ্টীক জিকাবলৈকে চেষ্টা কৰিম। সেইবিধ আলোচনা কৰিলোঁ আমি কেনেকৈ অহা একমাহ খুব ছিৰিয়াছলি দলৰ কাৰ্যকৰ্তাসকলে কাম কৰে, নেতৃবৃন্দই কাম কৰে, সেই গোটেই কথাখিনি আমি আলোচনা কৰিম।
0: 135 সংখ্যক ঐতিহাসিক দুৱান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজত অনুষ্ঠিত হ'ব। যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত মোহন বাগানে বিগত 2 বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰত 4-3 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইষ্ট বেংগলে প্ৰথমখন ছেমিফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰিছিল। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ দুৱান কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰকৈ দুৱান কাপ জয় কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বিষয়ৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। অসমে প্ৰতিদিন কাকতে শ্বিলঙত অসমৰ কেব চালকক বাছি বাছি আক্ৰমণ কৰাৰ প্ৰতিবাদত ক্ষুব্ধ কেব চালকে জৰুৱা পথত প্ৰতিবাদ কৰা বাতৰিটোক মুখ্য বাতৰি স্থান দিছে। আমাৰ অসম কাকতে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ 100 দিন সম্পূৰ্ণ হোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণৰ বাতৰিটোক মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। চালৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত মডাৰ্ণা আৰু মাৰ্ক নামৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান দুটাই নতুন টীকা বিকশাই তোলাৰ এটা গুৰুত্বপূৰ্ণ খবৰকো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে।

0: মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ৰাজ্যৰ উন্নয়ন আৰু বান পৰিস্থিতি আদিকে ধৰি বিভিন্ন বিষয়ে অগ্ৰাধিকাৰ লাভ কৰাৰ বিষয়ে দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিটোক নিয়মীয়া বাতৰি কাকতে বন্যাটক পুনৰ সংস্থাপনত সহায়ৰ আশ্বাস মোদীৰ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে বানৰ পৰিপ্ৰেক্ষিতত অসমৰ বাবে 10,000 কোটি টকাৰ বিশেষ পেকেজ বিচাৰি প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰাৰ এটা বাতৰিক দি আছাম ট্ৰিবিউন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে বিষ্ণু ৰাভা বঁটাপ্ৰাপক চাৰুকলা শিল্পী নৰেন দাসৰ বিয়োগৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মহানগৰীৰ 28 বিঘা মাটিত ভূমাফিয়াৰ দখলৰ অপচেষ্টাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী মিৰ্জা ফখৰুল ইছলাম আলমগীৰ দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। মহাবাহু ব্ৰহ্মপুত্ৰই বিগত 15 বছৰত ঠায়ে ঠায়ে 400 মিটাৰৰ পৰা 4.6 কিলোমিটাৰ পৰ্যন্ত বহল হোৱাৰ বিষয়ে এটা বিশেষ বাতৰিক দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।
1: স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2-1 জাক পাতৰীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। নতুন দিল্লীত অনুষ্ঠিত BWF চেম্পিয়নশ্বিপত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পুৰুষ আৰু মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ডাবলছত সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চীনৰ তৃতীয় বাছনিপ্ৰাপ্ত লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ সন্মুখীন হ'ব। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইদি আৰিফ আৰু ৰয় কিং য়াপক 21-23, 21-19, 21-17 গেমত পৰাস্ত কৰে। মহিলাৰ ডাবলছত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত ছিয়া ই ফেন আৰু ঝাং চু ইয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটীটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ সপ্তম বাছনিপ্ৰাপ্ত ৰিন ইৱানাগা আৰু কিন আকানিচিক 21-16, 21-12 পোনপটীয়া গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলৰ স্থান নিশ্চিত কৰে। ইপিনে পূৰ্বৰ বিশ্ব চেম্পিয়ন পি ভি সিন্ধু, পুৰুষৰ ছিংগলছৰ খেলুৱৈ আয়ুষ ছেট্টী আৰু মিক্সড ডাবলছৰ যুটি ধ্ৰুৱ কপিল আৰু তানিশাক ৰাষ্ট্ৰ নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। শিক্ষাৰ্থীক বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰৰ সফলতা, আধাতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ, শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ অসম মেঘালয় চৰকাৰৰ তৎপৰতা, উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়ো ৰাজ্যৰ সমন্বিত প্ৰচেষ্টা, আত্মসহায়ক গোটৰ সদস্যৰ 10 লাখ টকা পৰ্যন্ত ঋণত ষ্টাম্প শুল্ক সম্পূৰ্ণ ৰেহাই দিব বুলি ৰাজ্য চৰকাৰৰ ঘোষণা, ৰাজ্যত বাংলাদেশৰ সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। পাছতে জিলাৰ এহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

লাকে আকাশবাণী গুৱাহাটী মহাবাহু বিৰতাৰ জেগা কেথানবাং নীলি বন্তিটি মুকপি চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেজাপনা চৰকাৰ পেন কাছাৰলি আং ডেং আলং কেডেং পনা কেং কাম আং ঠেক চাৰ্লি বাঙা তুমি স্কুল কি ও আফাই আপ্ৰাং পেন্টা জুম্পন ও লোপু

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ৰাজ্যৰ শিক্ষা বিভাগে মাধ্যমিক

শিক্ষাখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে উন্নত আন্তঃগাঁথনিৰ লগতে ছাত্ৰ আৰু শিক্ষকৰ অনুপাতৰ দিশটো ভাৰসাম্য ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটোৰ পৰিৱৰ্তে মাত্ৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে লোৱা সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। ৰাষ্ট্ৰীয় জীৱজন্তু আনুবংশিক সম্পদ ব্যুৰো NBAGRএ অসমৰ ভেড়ালৈ স্থানীয় স্বীকৃতি আগবঢ়াইছে। আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 21 আগষ্টৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হয়। নগাঁৱৰ দুখন আদালতে 11গৰাকী অপৰাধীক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ঐতিহাসিক ৰায় প্ৰদান কৰিছে। আমষ্টাৰডামত অনুষ্ঠিত FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্টছ আৰু ইষ্ট বেংগল FCৰ মাজত অনুষ্ঠিত হ'ব। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ দুটা হেল্পলাইন নম্বৰ মুকলি বিদ্যালয় বহিৰ্ভূত শিশুক শিক্ষাৰ মূল খুঁটিলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে সমগ্ৰ শিক্ষা অসমৰ বিশেষ পদক্ষেপ মাদক দ্ৰব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সফলতা কেইবাখনো জিলাত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ আৰু এফ আই এইচ হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ নমস্কাৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া মেঘালয়ত শাস্তি ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীবৰাই কয় যে শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্ৰীতিকৰ পৰিস্থিতিত শিশুসহ বহুতো লোক আঘাতপ্ৰাপ্ত হয় ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা আৰম্ভ হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে
1: অসমৰ যান বাহনক

0: আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহুলোকে আঘাতো পাইছে, শিশুও আঘাত পাইছে। এইটো নিতান্তই অত্যন্ত দুৰ্ভাগ্যজনক। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিষয়টো লৈ গভীৰভাৱে উদ্বিগ্ন, আমিও উদ্বিগ্ন। মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকে কোৱাৰ দৰে আমাক নিৰ্দেশ দিছে, আৰু তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পাতিছিল আৰু স্বাভাৱিক পৰিস্থিতি যাতে ঘূৰি আহে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতেও এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে। আৰু লগে লগে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰক আমাৰ সৈতে যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। কনষ্টেণ্ট টাছত এতিয়া আছো।
1: মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ মানুহৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও শ্ৰীবৰাই অৱগত কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ লগতে প্ৰতিবাদকাৰীসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

0: শাসন কৰিছিল। কনষ্টেণ্ট তাছত এতিয়া আছো।
1: মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ মানুহৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও শ্ৰীবৰাই অৱগত কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ লগতে প্ৰতিবাদকাৰীসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। 03612381511 অথবা 9181014888 হোৱাটছএপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনেও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্ৰদান কৰে। অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত খেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ নেতা আৰু কৰ্মীসকলে প্ৰতিবাদস্থলীত উপস্থিত হৈ এই ঘটনাৰে জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবে দাবী জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নবীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমৰ্থনৰ প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰীযোশীয়ে স্পৰ্শ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনলৈ পুঁজিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে এই ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলৰ বাবে আৰ্থিক সহায় নিশ্চিত কৰাত আলোকপাত কৰে। সমগ্ৰ শিক্ষা অসমে শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। 2026-27 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূল খুঁটিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনাআৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। এনে শিশুসকলক চিনাক্ত কৰাৰ বাবে ৰাজ্যজুৰি 20 আগষ্টৰ পৰা 2862গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে জৰীপ আৰম্ভ কৰিছে। এই জৰীপ 23 ছেপ্টেম্বৰলৈ চলিব। ডাঃ পেগুৱে তেওঁৰ ভাষণত বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ অনুপ্ৰেৰণাদায়ক জীৱন সংগ্ৰাম শিক্ষা যাত্ৰা কাৰ্যসূচীৰ সৈতে সংগতিপূৰ্ণ বুলি উল্লেখ কৰে। নাৰায়ণ কোঁৱৰৰ জীৱনে বৰ্তমানৰ প্ৰতিকূলতাই যে শিশুৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে তাৰে শিক্ষা দিয়ে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
2: তার আটাইতকৈ উজ্জ্বল দৃষ্টান্ত আপনাদের সম্মুখত পড়ি থাকা আমার কমিশনার নারায়ণ কোঁৱৰ। অসমবাসী রাইজর মই এই বিষয়টুক লৈ অসমবাসী রাইজক জনাই দিব বিচাৰিছো যে তেখেত ক্লাস 9ত ড্রপ আউট হয়েছে। দুখিয়া ঘরের লড়া, পড়ার সুযোগ সুবিধা নাই, পরিবেশ অর্থনৈতিক পরিবেশ বেয়া, গতি 9ত বিদ্যালয় ত্যাগ করল। প্রায় 3 মাহ পাছত বিদ্যালয়ের প্রধান শিক্ষকে কলে নারায়ণ কতুল নারায়ণক বিচারি আন। স্কুলের চকিদারজনক পঠাই দিলে নারায়ণের ঘরলে, আর নারায়ণের ঘর গিয়ে কলে সারে মাতিছে। সেই স্কুল ড্রপ আউট মহগুয়ালজনক বিদ্যালয়ের প্রধান শিক্ষক আর চকিদারে পুনের বিদ্যালয় ঘুরাই লো আনে। আর নারায়ণ কোঁৱৰে মোক জানাইছে যে মোক হায়ার সেকেন্ডারি পাস করার পাছত মানে পিছলে ঘুরি চা নাই।

0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
1: অসম আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুদামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডেইন কফ চিৰাপ আৰু ট্ৰেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে, আৰক্ষীয়ে যোৱা নিশা গোসাইপুৰ অঞ্চলৰ এটা গুদামত অভিযান চলাই কফ চিৰাপ ভৰ্তি 122টা কাৰ্টুন আৰু 130টা ট্ৰেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ধেমাজি আৰক্ষীয়ে আজি জিলাখনৰ বৰপাতৰীয়াত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ 3জন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা যুৱকেইজন ধেমাজিৰ গোহাঁইগাঁৱৰ লক্ষ্যজিৎ বৰগোহাঁই, লেলুৱনি গাঁৱৰ সীমান্ত বৰুৱা আৰু বৰপাতৰীয়া গাঁৱৰ অসীম গগৈ বুলি আৰক্ষীয়ে জনাইছে।
2: ধেমাজি আৰক্ষীয়ে কৈছিল যে 3জন লোক এখন গাড়ীতে তেওঁলোকে সাসপেক্টেড হেৰইন NDPS বস্তু তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছে আৰু তেওঁলোকক খেদি খেদি আমাৰ এই নিমাতি চুকৰ এইটো এৰিয়াত তেওঁলোকক ধৰা যায়। আৰু যেতিয়া গাড়ীখনত চাৰ্জ কৰা যায় তেতিয়াহ'লে সেই চাৰ্জ কৰোঁতে আপোনাৰ বহুখিনি আপোনাৰ সাসপেক্টেড হেৰইন জব্দ কৰা গৈছে। আৰু সেইখিনি বস্তুত আপোনাৰ যেতিয়া আপুনি কণ্টেইনাৰ সহ জুখিছোঁ তেতিয়া 57.something ওলাইছে আৰু উইদাউট কণ্টেইনাৰ গোটেইখিনি আপোনাৰ 5.71g ওলাইছে। আৰু সেই 3জনৰ ওপৰত আইনীভাৱে পিছৰ পৰ্যায়ত তদন্ত অব্যাহত ৰাখিব, বিহিত ব্যৱস্থা লোৱা হ'ব আৰু আমাৰ ধেমাজি আৰক্ষীৰ ফালৰ পৰা ড্ৰাগছৰ এগেইনষ্টৰ যিটো আমাৰ যাত্ৰা সেইটো অব্যাহত থাকিব।
1: ইপিনে নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি দুপৰীয়া অভিযান চলাই নগাঁও ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা মাদক দ্ৰব্যসহ 2জন সৰবৰাহকাৰীক আটক কৰে। ইছলাম মালিক আৰু শাহিন মালিক নামৰ সৰবৰাহকাৰী দুজনে এখন দুচকীয়া বাহনত প্ৰায় 80,000 টকা মূল্যৰ মাদক দ্ৰব্য কঢ়িয়াই আনিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, ITI আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ বিভিন্ন জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি নিয়োগ বিনিময় কেন্দ্ৰৰ উপ নিয়োগ সঞ্চালক, সহকাৰী নিয়োগ সঞ্চালক তথা অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব ডঃ ওম প্ৰকাশে আদৰণি ভাষণ দিয়ে। বৈঠকত এই বিভাগৰ অধীনৰ হস্তশিল্প আৰু নিয়োগ সঞ্চালকালয়, অসম দক্ষতা বিকাশ অভিযান, অসম দক্ষতা বিশ্ববিদ্যালয় আৰু নিয়োগ শাখাৰ কাৰ্যপ্ৰণালী তথা মুখ্য সফলতাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি বিগত 3 বছৰত ITI নামভৰ্তি, বিধানসভা সমষ্টিসমূহৰ অধীনত এই প্ৰতিষ্ঠানত আসনৰ সুবিধা, নিয়োগ বিনিময় কেন্দ্ৰসমূহক জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি শক্তিশালী কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীদৈমাৰীয়ে উত্তৰ পূব দক্ষতা কেন্দ্ৰ, CM ফ্লাইট আঁচনি আৰু বিভাগৰ অন্যান্য মুখ্য পদক্ষেপসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়াৰ লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ অৰ্থাৎ শনিবাৰে নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। লোকপিয়লৰ কামত নিয়োজিত গণনাকাৰী বিষয়া, পৰ্যবেক্ষক আৰু ক্ষেত্ৰভিত্তিক প্ৰশিক্ষকসকলে 16 আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী ঘৰে ঘৰে গৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। হাইলাকান্দি জিলাতো লোকপিয়ল পূৰ্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্ৰায় 95% ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। ইপিনে নগাঁও জিলাত লোকপিয়লত নিয়োজিত কিছুসংখ্যক বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ মূল কৰ্মক্ষেত্ৰ, কাৰ্যালয় বা বিদ্যালয়ত নিয়মীয়া দায়িত্ব পালন কৰা নাই বুলি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত নগাঁও জিলা প্ৰশাসনে লোকপিয়লৰ দায়িত্ব বিশেষভাৱে নিৰ্ধাৰিত সময়ছোৱাত কৰাৰ বাদে অন্য সময়ত কৰ্মচাৰীসকলক তেওঁলোকৰ বিভাগীয় দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সকলো বিভাগীয় মুৰববী আৰু লোকপিয়লৰ কামত নিয়োজিত কৰ্মচাৰীক এই নিৰ্দেশ মানি চলিবলৈ জিলা প্ৰশাসনে অধিসূচনা জাৰি কৰিছে।
0: নগাঁৱৰ দুখন আদালত

তে 11গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ৰায় প্ৰদান কৰিছে। নগাঁও আদালতৰ চৰকাৰী অধিবক্তা দীপা শইকীয়া, ৰুলা তামুলী ফুকন আৰু লাভলী বৰাই আজি এখন সংবাদমেলত কয় যে নগাঁও ফাষ্টট্ৰেক আদালতে ধৰ্ষণৰ অভিযোগত আব্দুল ৰেজাক নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ডৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। একেখন আদালতে কামপুৰ থানাৰ এটা ধৰ্ষণৰ গোচৰৰ বিচাৰৰ ৰায়দান কৰি ৰামসিং টিমুং নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহে। ইপিনে নগাঁও অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশ বংকিম চন্দ্ৰ শৰ্মাৰ আদালতে 4টা গোচৰৰ ৰায় প্ৰদান কৰি অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিছে। আমষ্টাৰডামত অনুষ্ঠিত FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত পুল ডিৰ নিজৰ অন্তিমখন খেল ড্ৰ হোৱাত ভাৰতে দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰে যদিও গ'ল কৰাত ব্যৰ্থ হয়। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FC-ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত FC দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ। মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ দুটা হেল্পলাইন নম্বৰ মুকলি। বিদ্যালয় বহিৰ্ভূত শিশুক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসমৰ বিশেষ পদক্ষেপ। মাদকদ্ৰব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সফলতা। কেইবাখনো জিলাত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ। আৰু FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।